নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুল। আজি সোমবাৰ, 1433 ভাস্কৰ আব্দৰ জেঠ মাহৰ 24 দিন, 1948 শকাব্দৰ 18 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 8 তাৰিখ। এতিয়া সময় পুৱা 5:33:44 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জৰ লগতে আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাসকলে নিউজ অন AIRৰ মোবাইল এপযোগেৰেও শুনিবলৈ পাব।

মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল্লা আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী, আনোৱাৰ আলী আৰু ধ্ৰুৱ তালুকদাৰ। ট্ৰান্সমিটাৰত আছে বিপুল কলিতা আৰু বিজয় দাস। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

শ্রোতাসকলে ইমান পৰে বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে ৰুমিৰাণী দাস বসুমতাৰীৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, বিনীতা ভূঞা আৰু সংগীসকলৰ কণ্ঠৰ চিয়াগীত, পূৰ্ণকান্ত বৰগোহাঁই আৰু সংগীবৃন্দৰ কণ্ঠৰ দেহ বিচাৰৰ গীত, পংকজ দাস আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু কবীন্দ্ৰ নাথ দাসৰ কণ্ঠৰ ভজনে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ৬ বজাত হিন্দীত আৰু

প্ৰথমেই শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। আজি পুৱা 6:15 সংগীতা দাসৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 দেৱজিৎ তালুকদাৰৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু পুৱা 8:40 আধুনিক গীতৰ অনুষ্ঠান, পুৱা 7:50 নিয়োগ বাতৰি, পুৱা 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পীসকল চাৰু গোহাঁই আৰু জ্যোতিকা চৌধুৰী, শান্তনা বৰুৱা, প্ৰতুল গোস্বামী, ৰুমি গোস্বামী, অসীমজ্যোতি বৰুৱা আৰু অৰুন্ধতী শৰ্মা চৌধুৰী। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, তৰান্না, গীতমালা, ৱতন কে তৰানে আৰু চয়নিকা। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

সন্ধিয়া 5:10ৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান 6:10ত বিকাশ শৰ্মা বৰুৱাৰ কথিকা পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ চিন্তা আৰু নৱপ্ৰজন্মৰ কৰণীয় পৰিণীতা গোস্বামীৰ বৰগীত 7:45ৰ যুৱ সাহিত্য অনুষ্ঠানত কুকিল শইকীয়াৰ কবিতা আৰু ৰিকি তালুকদাৰৰ গল্প প্ৰযোজনা কুইন দাসৰ নিশা 8:30 ভজনৰ অনুষ্ঠান 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু আৰু নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ আজিজুল ইছলামৰ কণ্ঠসংগীত ৰাগ শ্ৰী।

এতিয়া শুনাবলৈ লৈছো আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। আজি সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানৰ আলোচনাৰ বিষয় বিজ্ঞানসন্মত কচাইখানাৰ আৱশ্যকতা। এই আলোচনাত অংশ ল'ব ডাঃ নগেন্দ্ৰনাথ বৰ্মন, ডাঃ অজন্তা শৰ্মা আৰু ডাঃ কৈলাশ চন্দ্ৰ চমুৱাই। অনুষ্ঠানটিৰ আগ ধৰিব কীতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ।

বিয়লি 5:25 গয়া শ্রোতার অনুষ্ঠানত নলবাৰীর অৰৰাত থলিতে বাণীবদ্ধ করা এটি অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত যোগচর্চা আৰু আমাৰ স্বাস্থ্য এই বিষয়ে যোগ বিশেষজ্ঞ দীপিকা কলিতা আৰু অঙ্কিতা বৰঠাকুৰৰ সৈতে কথা পাতিব অশোক ভট্টাচাৰ্যই। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, নিশা 9:00 নাট্য অনুষ্ঠানৰ নিবেদন ঋতুপৰ্ণা মোহন বৰুৱা ৰচিত কমলা, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, পুৱা 8:30 গীতি মালিকা, 10:00 হাতে বাতে সুৰৰ আৱেশ। অনুষ্ঠান পৰিস্থিতি ইমানে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো সংগীতা দাসৰ কণ্ঠৰ এটি ভজন।

শ্ৰোতাসকলে সংগীতা দাসৰ কণ্ঠৰ এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো দেৱজিৎ তালুকদাৰৰ কণ্ঠৰ দুটি লোকগীত।

শ্ৰোতাসকলে দেৱজিৎ তালুকদাৰৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এতিয়া আগবঢ়াইছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে শুনাবলৈ

লৈছো পিয়াৰ হি পিয়াৰ এই ছবিখনৰ পৰা মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত, গীতৰ কথা হাসৰাত জয়পুৰীৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো তুম হাসিন মে জওয়ান এই ছবিখনৰ পৰা সুমন কল্যাণপুৰৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা ইন্দিৱাৰৰ আৰু গীতটিৰ সংগীত কৰিছে শংকৰ জয়কিষাণে।

শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মিলন ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু মুকেশৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত প্যাৰেলালে।

অনুষ্ঠানত এবাৰ নুৰী ছবিখনৰ পৰা আশা ভোছলেৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছো। গীতৰ কথা নক্স লালপুৰীৰ।

খিলনা ছবিখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰীতি গীত শুনাবলৈ লৈছো। গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত প্যাৰেলালে।

0: मशहूर हो जाए।
1: শ্রোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা শুনি আছে অনুষ্ঠান মধুবন। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো লোফাৰ ছবিখনৰ পৰা আশা ভোছলেৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আনন্দ বক্সীৰ আৰু গীতটিৰ সংগীত কৰিছে লক্ষ্মীকান্ত পিয়াৰীলালে।

0: মধুবন অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে বিকশিত ভাৰত 2047ৰ দৰ্শন জনসাধাৰণৰ অংশগ্ৰহণ, উদ্ভাৱন, উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি।

নিৰ্বাচন কেন্দ্ৰসমূহৰ পৰা প্ৰায় 4,800 অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে। অহা 21 জুনৰ হ'বলগীয়া নীট UGৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। ভূটানত যোৱা নিশা ৰিক্টাৰ স্কেলত 5.8 প্ৰাবল্য ভূমিকম্পই জোকাৰি যায় আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্তত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে বিকশিত ভাৰত 2047ৰ দৰ্শন জনসাধাৰণৰ অংশগ্ৰহণ, উদ্ভাৱন, উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি। নতুন দিল্লীত কালি এখন সন্মিলনত অংশ লৈ শ্ৰীবিৰলাই কয় যে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবে উদ্যোগ আৰু ৰাষ্ট্ৰ নিৰ্মাণ একে সময়তে আগবাঢ়িব লাগিব। উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত ভাৰতৰ যাত্ৰাৰ সৰ্বাংগীন বিকাশ, সামাজিক দায়বদ্ধতা আৰু নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ প্ৰভাৱান্বিত হোৱাটো প্ৰয়োজন বুলি লোকসভাৰ অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। দেশৰ ভৱিষ্যত নিৰ্মাণত যুৱচামৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰি শ্ৰীবিৰলাই কয় যে শিক্ষিত, দক্ষতাসম্পন্ন আৰু প্ৰযুক্তিৰ জ্ঞান সমন্বিত যুৱচামে বিকশিত ভাৰত 2047ৰ মূল শক্তি গঢ়ি তুলিছে। তেওঁ যুৱ প্ৰজন্মক উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা আৰু উন্নত প্ৰযুক্তিৰ সহায়েৰে ভাৰতক বিশ্ব নেতা হিচাপে প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাবলৈ আহ্বান জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি চণ্ডীগড়ত কমনৱেলথ সংসদীয় সংস্থা CPA-ৰ জোন 2 সন্মিলন উদ্বোধন কৰিব। হাৰিয়ানা বিধানসভাই এই সন্মিলনৰ আয়োজন কৰিছে। ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, হাৰিয়ানা মুখ্যমন্ত্ৰী নায়াব সিং সাইনি, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, দেশৰ 15খন বিধানসভাৰ প্ৰিজাইডিং বিষয়া তথা বিধানসভাৰ সদস্যসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণে ভাষণ দিব। অনুষ্ঠানৰ হাৰিয়ানাৰ ইতিহাস আৰু বিকাশক সামৰি এখন বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নায়াব সিং সাইনিয়ে ভাষণ দিব। পশ্চিমবংগৰ সীমান্ত জিলাত থকা ডিটেনশ্যন কেন্দ্ৰসমূহৰ পৰা প্ৰায় 4,800 অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে আৰু 836 জন লোকক দেশান্তৰিত কৰা বাবে ব্যৱস্থা লোৱা হৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই কথা প্ৰকাশ কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰী এটা বৃহৎ সমস্যা বুলি উল্লেখ কৰি শ্ৰীঅধিকাৰীয়ে কয় যে তেওঁৰ চৰকাৰে ইতিমধ্যে ভাৰত বাংলাদেশ সীমান্ত নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় 556 কিলোমিটাৰৰ ভিতৰত প্ৰায় 100 কিলোমিটাৰ সীমান্ত বেৰৰ বাবে BSFক ভূমি প্ৰদান কৰিছে। শ্ৰীঅধিকাৰীয়ে তেওঁৰ চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ আওতাত নপৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ দেশান্তকৰণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই লোকসকলক পোনপটীয়াকৈ BSFৰ হাতত গতাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে। ৰাজ্যখনৰ পূৰ্বৰ চৰকাৰখনে লোকপিয়লৰ কাম আৰম্ভ কৰা নাছিল বুলি অভিযোগ কৰি শ্ৰীঅধিকাৰীয়ে কয় যে বিজেপি চৰকাৰে বৰ্তমান এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু অহা 1 আগষ্টৰ পৰা 15 আগষ্টলৈ গৃহ পিয়ল কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিজেপিয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যখনৰ 30 লাখ মহিলাক অন্নপূৰ্ণা যোজনা আঁচনিৰ অধীনত 3,000 টকাকৈ প্ৰদান কৰিছে। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী আন এখন তালিকা প্ৰকাশ কৰিছে। দলটোৱে মধ্যপ্ৰদেশৰ পৰা মহেশ কেৱট আৰু কৰ্ণাটকৰ পৰা ডঃ এম নাগাৰাজক প্ৰাৰ্থিত্ব দিছে। দলে লগতে কৰ্ণাটকৰ বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে লিংগৰাজ পাটিল আৰু ৰঘু কৌটিল্যৰ নাম ঘোষণা কৰিছে। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি 21 জুনত দেশৰ 551খন চহৰ আৰু বিদেশৰ 14খন চহৰত বিয়লি 2 বজাৰ পৰা 5:15 নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখন প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে। সংস্থাটোৱে লগতে পৰীক্ষা আৰু প্ৰৱেশ পত্ৰৰ শেহতীয়া তথ্যৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰীক্ষাৰ্থীসকলক আহ্বান জনাইছে।

0: যোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট ইউ জি যোৱা 3 মে'ত অনুষ্ঠিত হৈছিল যদিও প্ৰশ্নকাকত ফাদিলৰ অভিযোগত 12 মে'ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট বাতিল কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সম্প্ৰতি বিষয়টো তদন্ত কৰি আছে। বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা পুঁজিৰে চলি থকা স্বাস্থ্য নিশ্চয়তা আঁচনি আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণ কৰা পশ্চিমবংগ 36 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ আৰু পশ্চিমবংগ চৰকাৰে আজি ৰাজ্যখনত ABPMJY আঁচনি ৰূপায়ণৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব। এই চুক্তিখন কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP নাড্ডা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ উপস্থিতিত নতুন দিল্লীত স্বাক্ষৰ কৰা হ'ব। এই উন্নয়নে সমগ্ৰ দেশৰ সকলো নাগৰিকৰ বাবে সমতাপূৰ্ণ আৰু সুলভ স্বাস্থ্যসেৱা লাভৰ দিশত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব। পশ্চিমবংগত ABPMJY ৰূপায়ণে ৰাজ্যখনৰ লাখ লাখ যোগ্য হিতাধিকাৰী আৰ্থিক সুৰক্ষা প্ৰদান কৰাৰ লগতে গুণগত আৰু সুলভ মূল্যৰ স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধি কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পৰিৱেশক শক্তিশালী কৰিব। এই আঁচনিয়ে যোগ্য হিতাধিকাৰী, মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ চিকিৎসা, চিকিৎসালয়ত ভৰ্তিৰ বাবে প্ৰতিটো পৰিয়ালক প্ৰতিবছৰে 5 লাখ টকাকৈ পৰ্যন্ত প্ৰদান কৰিব। ভূটানত যোৱা নিশাৰ ৰিক্টাৰ স্কেলত 5.8 প্ৰাবল্য ভূমিকম্পই জোকাৰি যায়। ৰাষ্ট্ৰীয় ভূঁইকপ কেন্দ্ৰৰ তথ্য অনুসৰি ভূটানৰ পুনাখা অঞ্চলৰ সমীপত ভূগৰ্ভৰ 26 কিলোমিটাৰ গভীৰত ভাৰতীয় সময় অনুসৰি 11:06 এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ইয়াৰ পাছত 2.8 আৰু 2.4 প্ৰাবল্যৰ কেইবাটাও ভূমিকম্পই জোকাৰি যায় বুলি ৰাষ্ট্ৰীয় ভূঁইকপ কেন্দ্ৰৰ তথ্যত প্ৰকাশ পাইছে। ভূমিকম্পত কোনো ক্ষয় ক্ষতি বা প্ৰাণহানিৰ বাতৰি পোৱা হোৱা নাই। ভূটানৰ ভূমিকম্পৰ জোকাৰণি ছিকিম, উত্তৰবংগ আৰু অসমৰ বিভিন্ন ঠাইত অনুভূত হয়। ছিকিমত পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ইণ্ডোনেছিয়াক ভাৰতৰ এক্ট ইষ্ট নীতি গুৰুত্বপূৰ্ণ স্তম্ভ বুলি প্ৰকাশ কৰিছে। ইণ্ডোনেছিয়াৰ বিদেশ মন্ত্ৰী ছুগিয়নো আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ মাজত নতুন দিল্লীত কালি বৈঠক অনুষ্ঠিত হোৱাৰ পাছত মন্ত্ৰালয়ে এইদৰে প্ৰকাশ কৰে। মন্ত্ৰালয়ে কয় যে গভীৰ সভ্যতাগত সম্পৰ্কৰে শিপাই থকা ভাৰত ইণ্ডোনেছিয়া ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হৈছে আৰু নতুন নতুন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি পাইছে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। দলটো সম্প্ৰতি ভাৰততকৈ 451 ৰাণত পিছ পৰি আছে। দলৰ হৈ ৰহমান শ্বাহে কালি 43 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা মানৱ সুথাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণাই 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে KL ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰ 12 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছেলিম ছাফিয়ে 6টা উইকেট লাভ কৰে। জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভে টেনিছত প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ খিতাপ দখল কৰে। ৰোলেণ্ড গাৰোছত অনুষ্ঠিত খেলখনত তেওঁ ইটালীৰ ফ্লেবিঅ' কোবলি 5 ছেটত পৰাস্ত কৰি ফ্ৰেন্স অপেনৰ মুকুট অৰ্জন কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে বিকশিত ভাৰত 2047ৰ দৰ্শন জনসাধাৰণৰ অংশগ্ৰহণ, উদ্ভাৱন, উদ্যোগ আৰু সামূহিক সংকল্পৰ জৰিয়তেহে অনুধাৱন কৰিব পাৰি। পশ্চিমবংগৰ ডিটেনশ্যন কেন্দ্ৰসমূহৰ পৰা প্ৰায় 4,800 অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে। অহা 21 জুনত হ'বলগীয়া নীট ইউ জিৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্তত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব।
1: মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1,035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1,026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জিতুল সোণোৱালৰ কণ্ঠৰ এই গীতটি।

আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগতে 8,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লোমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি আৰু 8 বজাৰ পৰা সমাচাৰ প্ৰভাত মৰ্ণিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁও ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে আজিৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপেডাৰ জৰিয়তে GI টেগযুক্ত তেজপুৰৰ 1 টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ কৰা হৈছে। তেজপুৰত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক লিচু উৎসৱৰ অন্তিম দিনা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচু ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। বিধায়কগৰাকীয়ে লিচু খেতিয়কসকলৰ লগতে তেজপুৰবাসীৰ বাবে এয়া অতি আশাব্যঞ্জক খবৰ বুলি উল্লেখ কৰি 2 এদিনতে ছিংগাপুৰ, থাইলেণ্ডকে ধৰি আন কেইবাখনো দেশলৈ লিচু ৰপ্তানি কৰা হ'ব বুলি উল্লেখ কৰে।
2: তেজপুৰৰ ৰাইজৰ কাৰণে গৌৰৱৰ দিন, অকল তেজপুৰৰ ৰাইজৰ নহয় সমগ্ৰ অসমৰ কাৰণে, অসম চৰকাৰৰ কাৰণে গৌৰৱৰ দিন। তেজপুৰৰ লিচু আমি ডুবাইলৈ ৰপ্তানি কৰিবলৈ ওলাইছো। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে, ইতিমধ্যে ফ্লেগ অফ কৰা হ'ল। ভৱিষ্যতে আমি বিভিন্ন ঠাইত লিচু পঠিয়াবৰ কাৰণে সক্ষম হ'ম আৰু কেইদিনমানৰ পিছতে আমি বোধহয় ছিংগাপুৰলৈ আমি লিচু ৰপ্তানি কৰিবলৈ আমি ওলাম আৰু ভৱিষ্যতে এই লিচু আমাৰ প্ৰডাকশ্যন বাঢ়িব, উৎপাদন বাঢ়িব আৰু উৎপাদন বঢ়াৰ লগে লগে তাৰ কোৱালিটি বঢ়াৰ লগে লগে আমি লিচু বিদেশত ৰপ্তানি কৰিবলৈ সক্ষম হ'ম।
1: লিচু উৎসৱৰ কালি অন্তিম দিনা তেজপুৰ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগত খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত সমল ব্যক্তিসকলে লিচুৰ পৰা স্থায়ীভাৱে বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পৰা যথেষ্ট থল আছে বুলি মন্তব্য কৰে। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট অনুষ্ঠিত হ'ব। অসম চৰকাৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনৰ পৰা দিনৰ 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি লগত নিব নোৱাৰিব। শিৱসাগৰ জিলাত তেলচোৰ আৰু প্ৰবঞ্চনা ঘটনাৰ সৈতে জড়িত সুভাষ দাস নামৰ এজন লোকক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে জনোৱা মতে যোৱা 2 জুনত ষ্টেচন চাৰিআলিৰ এই টি ৰোড সংলগ্ন 2টা পৰিত্যক্ত গুদামত আৰক্ষীয়ে অভিযান চলাই 30টাতকৈও অধিক ডিজেল ভৰ্তি ড্ৰাম জব্দ কৰিছিল। লোকজনে কিছুদিন পূৰ্বে এটা পেট্ৰল ডিপোৰ পৰা 1 লাখৰো অধিক টকাৰ ডিজেল ক্ৰয় কৰি পলায়ন কৰিছিল। ডিপুৰ স্বত্বাধিকাৰীকাৰী এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই লুকুৱাই থোৱা ডিজেলখিনি জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত আন 2জন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। পলাতক অৱস্থাত থকা মূল অভিযুক্ত সুভাষ দাসক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি আবৃত্তি মহাৰণ শীৰ্ষক এখন একক কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জিলাভিত্তিক এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুঠ 112গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি তথা আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলীয়ে আবৃত্তিক বিদ্যায়তনিক বিষয় হিচাপে প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ বাবে পৰিষদে প্ৰচেষ্টা চলাই অহা বুলি প্ৰকাশ কৰে। সমাজকৰ্মী জ্যোতিপ্ৰসাদ কানৈ এই প্ৰতিযোগিতাৰ উদ্বোধন কৰি পৰিষদৰ প্ৰশংসা কৰে। অসমীয়া ভাষা বৰ্তমান সংকটৰ মুহূৰ্তত আছে বুলি মন্তব্য কৰি বিশিষ্ট সাহিত্যিক ডঃ শশীকান্ত শইকীয়াই কয় যে আবৃত্তি চৰ্চাৰ জৰিয়তে ভাষাটোক জীয়াই ৰাখিব পাৰি। প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰীসকলৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
3: পৰিবাৰ কো ঘৰ মে বিজুলী বনাকৰ বহী বিজুলী বেচকৰ কমাই কা এক অৰ সাধন দেনা চাহতা।
4: भारत के प्रधानमंत्री ने भारत में जिस सौर क्रांति का आगाज किया था उसका असर अब दिखने लगा है। भारत में एक एक करके 30 लाख से अधिक परिवारों की छत पर सोलर पैनल लग चुके हैं। आप भी इस ऊर्जा क्रांति का हिस्सा बनें। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in। हर घर सूर्य घर।
5: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार बल। पश्चिम बंगाल आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना लागू करने वाला 36वां राज्य बनेगा। राष्ट्रीय परीक्षा एजेंसी ने 21 जून को होने वाली नीट यूजी पुनर्परीक्षा के लिए शहरों की जानकारी जारी की। लोकसभा अध्यक्ष ओम बिरला आज चंडीगढ़ में राष्ट्रमंडल संसदीय संघ इंडिया रीजन जोन 2 सम्मेलन

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এতিয়া নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো সংগীতা কাকতিৰ কণ্ঠৰ এই গীতটি।

0: আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ, কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে তেজপুৰৰ সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ, নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট, আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি সংগ্ৰহ কৰা 113 ৰানৰ পৰা আজিৰ খেল আৰম্ভ। ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। এই ভ্ৰমণে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগ আৰু নিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। প্ৰতিনিধি দলটোক অসমলৈ আদৰণি জনাই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ অসম ভ্ৰমণে ভাৰত ইউৰোপীয় সংঘৰ মাজত শক্তিশালী সম্পৰ্ক, বাণিজ্যিক সম্পৰ্ক আৰু উমৈহতীয়া প্ৰগতিৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিব। তেওঁ কয় যে ইউৰোপিয়ান ব্লু ভেলী ক্লাষ্টাৰ উদ্যোগৰ অধীনত অসম আৰু ইউৰোপীয় সংঘৰ পাৰস্পৰিক ঔদ্যোগিক সক্ষমতাসমূহক একত্ৰিত কৰি জৈৱ আধাৰিত মূল্য

0: সংযোজনৰ বাবে সুসংহত আৰু সমন্বিত ব্যৱস্থা গঢ়ি তোলা হ'ব। ইয়াৰ ফলত কৃষি, খাদ্য প্ৰসংস্কৰণ, জৈৱ প্ৰযুক্তি, শক্তি আদি বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন, বিনিয়োগ আৰু প্ৰযুক্তিগত অৰ্থনৈতিক বিকাশৰ সুযোগ সৃষ্টি কৰিব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে চাৰিজন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক আজি আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। ইয়াৰ ভিত্তিত আদালতে আজিৰ পৰা প্ৰতিদিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। কৃষিজাত আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ এপেডাৰ জৰিয়তে জি আই টেগযুক্ত তেজপুৰৰ 1 টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ কৰা হৈছে। তেজপুৰত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক লিচু উৎসৱৰ অন্তিম দিনা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, এপেডাৰ বিষয়ববীয়া তথা জিলা কৃষি বিষয়াই পতাকা জোকাৰি লিচু ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। বিধায়ক ৰাভাই লিচু খেতিয়কসকলৰ লগতে তেজপুৰবাসীৰ বাবে এয়া অতি আশাব্যঞ্জক খবৰ বুলি উল্লেখ কৰি দুই এদিনতে ছিংগাপুৰ, থাইলেণ্ডকে ধৰি আন কেইবাখনো দেশলৈ লিচু ৰপ্তানি কৰা হ'ব বুলি উল্লেখ কৰে।
1: তেজপুৰৰ ৰাইজৰ কাৰণে গৌৰৱৰ দিন, অকল তেজপুৰৰ ৰাইজৰ নহয় সমগ্ৰ অসমৰ কাৰণে, অসম চৰকাৰৰ কাৰণে গৌৰৱৰ দিন। তেজপুৰৰ লিচু আমি ডুবাইলৈ ৰপ্তানি কৰিবলৈ ওলাইছো, এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে, ইতিমধ্যে ফ্লেগ অফ কৰা হ'ল। ভৱিষ্যতে আমি বিভিন্ন ঠাইত লিচু পঠিয়াবৰ কাৰণে সক্ষম হ'ম আৰু কেইদিনমানৰ পিছতে আমি বোধহয় ছিংগাপুৰলৈ আমি লিচু ৰপ্তানি কৰিবলৈ আমি ওলাম আৰু ভৱিষ্যতে এই লিচু আমাৰ প্ৰডাকশ্যন বাঢ়িব, উৎপাদন বাঢ়িব আৰু উৎপাদন বঢ়াৰ লগে লগে তাৰ কোৱালিটি বঢ়াৰ লগে লগে আমি লিচু বিদেশত ৰপ্তানি কৰিবলৈ সক্ষম হ'ম।
0: লিচু উৎসৱৰ কালি অন্তিম দিনা তেজপুৰ বিশ্ববিদ্যালয়ৰ খাদ্য আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগত খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত সমল ব্যক্তিসকলে লিচুৰ পৰা স্থায়ীভাৱে বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পৰাৰ যথেষ্ট থল আছে বুলি মন্তব্য কৰে। এই ঋতুকালীন ফলবিধৰ পৰা সংসাধিত খাদ্য প্ৰস্তুত কৰিব পৰা সম্ভাৱনাৰ ওপৰত আৰোপ কৰি এনে বিষয়সমূহৰ প্ৰতি থলুৱা উদ্যোগীসকল আগবাঢ়ি আহিলে এই লাভজনক ব্যৱসায়ত পৰিণত হ'ব বুলি সমল ব্যক্তিসকলে ব্যক্ত কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা লিচু উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে বেংগালুৰু, চেন্নাই, পশ্চিমবংগ, কেৰালম ৰাজ্যৰ লোকসকলে অংশগ্ৰহণ কৰে। নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ শিক্ষকৰ বাবে অহা 28 জুনত বিশেষ টেট অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা 12 জুনত দিনৰ 11 বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sebaonline.org পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষাৰ দিনা লগত নিব লাগিব। তদুপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ডিজিটেল ঘড়ী আদি লগত নিব নোৱাৰিব। অহা 21 জুনত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত হ'বলগীয়া চহৰসমূহৰ নাম ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছে। সংস্থাটোৱে জাৰি কৰা অধিসূচনা অনুসৰি 21 জুনত দেশৰ 551খন চহৰ আৰু বিদেশৰ 14খন চহৰত বিয়লি 2 বজাৰ পৰা 5:15 নীটৰ পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা হ'বলগীয়া চহৰৰ সূচনা পত্ৰখনত প্ৰৱেশ পত্ৰ নহয় আৰু কেৱল পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে অৱগত কৰোৱাৰ বাবেহে এয়া প্ৰকাশ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে। সংস্থাটোৱে লগতে পৰীক্ষা আৰু প্ৰৱেশ পত্ৰৰ শেহতীয়া তথ্যৰ বাবে ইয়াৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰীক্ষাৰ্থীসকলক আহান জনাইছে। উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট UG যোৱা 3 মে'ত অনুষ্ঠিত হৈছিল যদিও প্ৰশ্নকাকত ফাদিলৰ অভিযোগত 12 মে'ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট বাতিল কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই সম্প্ৰতি বিষয়টো তদন্ত কৰি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত 66গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰপুৰৰ কায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপিক কলা শিতানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবেলি পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ'ব। 1962 চনত কাৰ্বি আংলং জিলাৰ ডকমকাৰ টিমুং গাঁৱত জন্ম লাভ কৰা শ্ৰীমতী লেকথেপিয়ে বিগত 4 দশকৰো অধিক কাল ধৰি কাৰ্বি সংগীতৰ সাধনা আৰু চৰ্চা কৰি আহিছে। কাৰ্বি সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2011 চনত হিলছ আইডলে কুইন অৱ মেলডি উপাধিৰে সন্মানিত কৰে। 2009 চনত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তেওঁক স্বভাৱশিল্পী অমূল্য কাকতি স্মৃতি বঁটা প্ৰদান কৰে। 2018 চনত গুৱাহাটী শোধানাগাৰে লুইত গৌৰৱ সন্মান আৰু 2023 চনত অসম চৰকাৰে তেওঁক শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে। 2024 চনত এগৰাকী কিংবদন্তী শিল্পীক অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰে। পখিলা লেকথেপি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰ্বি গীতৰ এগৰাকী স্বীকৃত কণ্ঠশিল্পী। তেওঁ জুবিন গাৰ্গ, বিদ্যা সিং ৰংপি আদিৰ দৰে অতি জনপ্ৰিয় শিল্পীসকলৰ লগতেও গীত পৰিৱেশন কৰিছে। বাক্সা জিলা সাহিত্য সভাৰ বৰিমাশা আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন কালি অনুষ্ঠিত হয়। পি এম শ্ৰী আনন্দপুৰ প্ৰাথমিক বিদ্যালয় চৌহদত অনুষ্ঠিত এই অধিৱেশনত আঞ্চলিক সাহিত্য সভাৰ সভাপতি সম্পাদককে ধৰি ভালেসংখ্যক সদস্য তথা সাহিত্যপ্ৰেমী উপস্থিত থাকে। এই অধিৱেশনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ডঃ সমৰ তালুকদাৰে অসমীয়া ভাষা বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈ আহিছে আৰু সেই সংকট নিৰাময়ৰ বাবে সাহিত্য সভাই নিষ্ঠাৰে কাম কৰি আহিছে বুলি প্ৰকাশ কৰে। অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত কালি এখন ঘাঁহনি নাৰ্চাৰী মুকলি কৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশৰ উপস্থিতিত প্ৰধান মুখ্য বন সংৰক্ষক বিনয় গুপ্তই এই ঘাঁহনি নাৰ্চাৰী আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনত তৃণভোজী প্ৰাণীৰ বাবে খাদ্য যোগানৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত অপতৃণই আৱৰি ধৰাৰ ফলত ঘাঁহনি অঞ্চল ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। কালি বাঁহবাৰী বনাঞ্চলত এনে অপতৃণসমূহ আঁতৰাই উলুখেৰ, কাঁহীবন, বিৰিণা বন, কহুৱাকে ধৰি প্ৰায় 16বিধ ঘাঁহনিৰ বীজ ছটিওৱা হয়। এই সন্দৰ্ভত ক্ষেত্ৰ সঞ্চালক ডঃ চি ৰমেশে সাংবাদিকৰ আগত এইদৰে কয়।
2: 1990 35 বছৰ আগতে আমাৰ গ্ৰাছলেণ্ড আছিলে গোটেই মানে আছে, এইটো ইনক্লুডিং ফাৰ্ষ্ট এডিশ্যন লৈ পেলাই 45%ৰ ওপৰত আছে। আজি লৈ পেলাই 18% হ'ল, অলমষ্ট আমি 60% গ্ৰাছলেণ্ডৰ উডলেণ্ড হৈ গ'ল। চ' এইটো বহুত গম্ভীৰ কথা, কিন্তু এইটো গ্ৰাছলেণ্ড নাথাকিলে বেলেগ জীৱ জন্তু থাকিব পাৰে। চ' এইটো কাৰণে আমি এটা প্ৰক্ৰিয়া লৈছো, গ্ৰাছলেণ্ড বচাব লাগিব। গ্ৰাছলেণ্ডৰ কাৰণে আমাৰ গুটি লাগিব, গ্ৰাছ গুটি লাগিব। গ্ৰাছ গুটি ক'ত পাম? গ্ৰাছ গুটিটো মানাছৰ ভিতৰতে পাম, লেকিন এটা নাৰ্চাৰী হ'লে আমি আৰু প্ৰমোট কৰিবৰ কাৰণে ইজি হ'ব বুলি ওৱান হেক্টৰ নাৰ্চাৰী
0: গোৱালপাৰা বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী তেজস মৰিস্বামীৰ অধীনত কেইবাটাও যুটীয়া বন পৰিচালনা সমিতিৰ সদস্যসকলে ব্যতিক্ৰমী কামেৰে ধন উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰে কল্যাণপুৰ যুটীয়া বন পৰিচালনা সমিতিৰ 25গৰাকী মহিলাই বন বিভাগৰ মাটিত দ্য গ্ৰীণ কেফে নামেৰে খোলা এখন ৰেষ্টুৰেণ্টৰ জৰিয়তে বছৰি কেইবালাখ টকা উপাৰ্জন কৰিছে। 2025 বৰ্ষত 25গৰাকী মহিলাৰ দ্বাৰা পৰিচালিত এই সমিতিয়ে 67,99,000 টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। ৰেষ্টুৰেণ্টখনত খোৱা খাদ্যৰ লগতে ঘৰতে প্ৰস্তুত কৰা বিভিন্ন আচাৰ, জেম, জেলি, চিপছ, মৌ, জৈৱিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা শাক পাচলি, হস্ততাঁত বস্ত্ৰ আৰু হস্তনিৰ্মিত শিল্প আদি বিক্ৰী কৰি সমিতিয়ে যথেষ্ট ধন উপাৰ্জন কৰিছে। ডিব্ৰুগড়ৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি আবৃত্তি মহাৰণ শীৰ্ষক এখন একক কবিতা আবৃত্তি আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জিলাভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত মুঠ 112গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি তথা আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলীয়ে আবৃত্তিক বিদায়তনিক বিষয় হিচাপে প্ৰতিষ্ঠা আৰু প্ৰসাৰৰ বাবে

0: পৰিষদে প্ৰচেষ্টা চলাই অহা বুলি উল্লেখ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি প্ৰথম দিনাৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। দলটো সম্প্ৰতি ভাৰততকৈ 451 ৰাণত পিছপৰি আছে। দলৰ হৈ ৰহমত শ্বাহে কালি 43 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা মানৱ সুথাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে প্ৰসিদ্ধ কৃষ্ণাই 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে কালি নিজৰ প্ৰথম ইনিংছৰ সামৰণিত 8 উইকেটৰ বিনিময়ত 564 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কৰাৰ লগতে কে এল ৰাহুলে 100 ৰাণ কৰে। ঋষভ পণ্ট আৰু সাই সুদৰ্শনে 81 ৰাণকৈ বৰঙণি আগবঢ়ায়। ৱাশ্বিংটন সুন্দৰ 52 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। আফগানিস্তানৰ ছালিম ছাফিয়ে 6টা উইকেট লাভ কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও।
1: সাধাৰণ জনতাৰ বাবে বিলাসী সামগ্ৰী হোৱাৰ দিশে ঘৰুৱা গেছ চিলিণ্ডাৰ, 16গৰাকী মন্ত্ৰীক 35খন জিলাৰ অভিভাৱকৰ দায়িত্ব অৰ্পণ, মহাকাশত কৃত্ৰিম বুদ্ধিমত্তাৰ অভিনৱ মহাকালৰ সূচনা, পৃথিৱীৰ দুৰ্যোগ চিনাক্ত কৰিব মহাকাশৰ পৃথিৱীয়ে, 1 জুলাইত গুৱাহাটীলৈ জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইছি আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ৰান্ধনীঘৰত দুৰ্মূল্য জুই জ্বলাই 3 মাহৰ দ্বিতীয়বাৰলৈ বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ দাম শীৰ্ষক এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো কেইবাখনো কাকতে 1100 টকা পৰ্যন্ত বৃদ্ধি, ৰন্ধন গেছৰ দাম, পুনৰ বাহিল ৰন্ধন গেছৰ দাম, ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 29 টকা বৃদ্ধিত দেশজুৰি খুব শিৰোনামাৰে প্ৰকাশ কৰিছে। অসম বৃদ্ধি শ্লোগানত উত্তাল চেৰাপ ভাটিৰ আৰ্যনগৰ, গুৱাহাটীতে অসমীয়া গো বেগ ধনী শীৰ্ষক এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম দপ্তৰ বিতৰণৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপ, 16গৰাকী মন্ত্ৰীক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ বাতৰি টো আমাৰ অসম কাকতে, বঞ্চিতক মুখ্যমন্ত্ৰী সংস্থাপন, বহু বিধায়কৰ দাবী, নিগম নিকায়ো শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া পুনৰ উভতি আহিছো বাতৰিৰ মাজলৈ।
0: ধন্যবাদ জুলি শৰ্মা বৰুৱা। বতৰা দক্ষিণ পশ্চিম মৌচুমী বতাহে উত্তৰ পূবৰ প্ৰায় অংশ আৱৰি ধৰিছে আৰু অহা 3-4 দিনত বাকী অংশতো ইয়াৰ প্ৰভাৱ পৰিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা 13 জুনলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কোনো কোনো অংশত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। গুৱাহাটীত অহা 24 ঘণ্টাত তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ প্ৰথম ইনিংছত আফগানিস্তানে কালি সংগ্ৰহ কৰা 113 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।
2: মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, নিবেদন কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো ডঃ বেজবৰুৱা ছবিখনৰ পৰা দীপেন বৰুৱা আৰু ৰেণু বৰুৱাৰ কণ্ঠৰ এই গীতটি।

অমনা হাত নেমেলো আমি বোলৈ দূৰ আকাশৰ মণি দি হাত নেমেলো আনি বোলৈ দূৰ আকাশৰ মণি দি মোৰ মন হাকুতি লগাই পাৰিম সেই পূৰ্ণিমাৰ

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মমতাজ ছবিখনৰ পৰা ৰূপম ভূঞাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা গৌতম শৰ্মাৰ।

শ্রোতাসকলে শুনি আছে অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰাজা হিন্দুস্তানী ছবিখনৰ পৰা কুমাৰ চানু আৰু অলকা য়াগ্নিৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা সমীৰৰ আৰু গীতটিৰ সংগীত কৰিছে নাদিম শ্ৰৱণে।

অনুষ্ঠানত এবাৰ ক্ৰিছ ছবিখনৰ পৰা সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি শুনাবলৈ লৈছো। গীতৰ কথা জাভেদ আখতাৰৰ।

শ্রোতাসকলে রূপালীধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অজানিতে মনে মনে এই ছবিখনৰ পৰা জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মানস হাজৰিকাৰ।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো ৰাহত ফাতে আলী খান আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত বডিগাৰ্ড ছবিখনৰ পৰা এই গীতটি। গীতৰ কথা নীলেশ মিশ্ৰৰ।

ৰূপালী ঢৌ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9:45 যোৱাৰ লগে লগে আমাৰ এতিয়াৰ অধিবেশনৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিবেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। দিনৰ 11:30 বজাৰ লগে লগে আমাৰ এতিয়াৰ অধিৱেশন মুকলি কৰা হৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই আশাদীপা শইকীয়া। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য আৰু বিবেক শৰ্মা, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন, মৃগাংক কৃষ্ণাত্ৰেয় আৰু বিজিৎ শৰ্মা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো চাৰু গোহাঁই আৰু জ্যোতিকা চৌধুৰীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা গীতা হাতী কাকতিৰ।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া প্ৰতুল গোস্বামীৰ কণ্ঠৰ গীত, গীতৰ কথা জিমনি চৌধুৰীৰ।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো অসীমজ্যোতি বৰুৱা আৰু অৰুন্ধতী শৰ্মা চৌধুৰীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা হেমন্ত গোস্বামীৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: lilting tunes by the military band from the Mahar Regimental Center, Sagar, Madhya Pradesh. The tunes that swell the chest of every Indian across India and around the world. And today is a day of great honor.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। সমান্তৰালভাৱে আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে নিউজ অন এ আই আৰ মোবাইল এপেৰে।

নজিয়াত আসুমৰী পাঞ্জলি দাস পাঠক আৰু এতিয়াৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, পপী চান্দ আৰু মনোজ হাজৰিকা। ট্ৰান্সমিটাৰত আছে ধ্ৰুৱজ্যোতি বৰ্মন আৰু ৰমেন কুমাৰ শৰ্মা। এতিয়া আগবঢ়াইছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ। সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত উপস্থিত আছো মই ঝৰণা ভৰালী আৰু মোৰ সৈতে আছে কস্তুৰিমা দাস।

0: কর্মই উপাসনা, হাঁহিয়ে জীবন, কথাসাৰ কৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই।
1: প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত জনাবলৈ বিচাৰিছো আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰেঙনি। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55, 6:10 শুনিবলৈ পাব বিকাশ শৰ্মা বৰুৱাৰ কথিকা পৰিস্থিতিতন্ত্ৰক পুনৰুদ্ধাৰৰ চিন্তা আৰু নৱপ্ৰজন্মৰ কৰণীয়। 6:30 আগবঢ়োৱা হ'ব পৰিণীতা গোস্বামীয়ে পৰিৱেশন কৰা বৰগীতৰ অনুষ্ঠান। 7:45 শুনিবলৈ পাব জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।
0: কাইলৈ একেই সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55, 6:10 শুনিবলৈ পাব লোকগীত। ভজন শুনিবলৈ পাব 6:30, 7:45 আগবঢ়োৱা হ'ব তোৰে মোৰে আলোকৰে যাত্ৰা শীৰ্ষক এখনি আলেখ্য। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যুৱবাণীৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে শিল্পা শেট্টী অভিনীত কেইবাখনো ছবিৰ পৰা কেইটিমান মনপৰখা গীতেৰে। প্ৰথমেই আগবঢ়াইছো লাইফ ইন আ মেট্ৰ' ছবিখনৰ পৰা কে কেৰ কণ্ঠৰ এই মনোমোহা গীতটি।

হিন্দী ছবিজগতৰ অভিনেত্ৰী শিল্পা শেট্টীৰ জন্মদিন উপলক্ষে আজিৰ মনোৰঞ্জন সজোৱা হৈছে তেখেতে অভিনয় কৰা কেইখনমান ছবিৰ কেইটিমান সুৰীয়া গীতেৰে। এইবাৰ শুনাবলৈ লোৱা হৈছে 2007 চনত মুক্তি লাভ কৰা আপনি ছবিখন।

1993 চনত মুক্তিপ্ৰাপ্ত বাজিগৰ ছবিখনৰ জৰিয়তে অভিনেত্ৰী শিল্পা শেট্টীয়ে হিন্দী চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল আৰু এইখন ছবিৰ বাবেই তেখেতে লাভ কৰিছিল শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটাৰ প্ৰথম মনোনয়ন। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো বাজিগৰ ছবিখনৰ পৰা দুটি মনোমোহা গীত। প্ৰথমেই আগবঢ়াইছো বিনোদ ৰাথোৰ আৰু আশা ভোছলেৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা জফৰ গোৰখপুৰীৰ।

শ্ৰোতাসকলে কুমাৰ চানু অনুমালিকৰ কণ্ঠত বাজিগৰ ছবিখনৰ পৰা এই গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো পুনৰ লাইফ ইন এ মেট্ৰ' ছবিখনৰ পৰা আদনান সামীৰ কণ্ঠত এই গীতটি।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এবাৰ আগবঢ়াইছো মেট্ৰ' লাইফ ইন আ মেট্ৰ' ছবিখনৰ পৰা সোহামৰ কণ্ঠৰ এই গীতটি।

আজিৰ মনোৰঞ্জনৰ শেষত শুনাব বিচাৰিছো মেক খিলাৰী টু অনাৰী ছবিখনৰ পৰা কুমাৰ চানু আৰু আলকা য়াগনিকৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা ৰাণী মালিকৰ, সংগীতেৰে সজাইছে অনু মালিকে।

0: শ্রোতাসকলে মনোরঞ্জন শুনিলে। এতিয়া আগবঢ়াইছো নিয়োগ প্রত্যাশী যুবক যুবতীর উদ্দেশ্যে প্রচারিত অনুষ্ঠান শিক্ষণ প্রশিক্ষণ সংস্থান।
1: অসম চৰকাৰৰ লোকনির্মাণ বিভাগত খালি হোৱা তেওন্নতা জুনিয়র ইঞ্জিনিয়ার ইলেকট্রিক্যাল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। পুনৰবাৰ জনাইছো, ৱেবছাইটটি pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256 গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ

0: গ্ৰেড টু পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। পুনৰবাৰ জনাইছো, ৱেবছাইটটি ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স এণ্ড মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱেৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱেণ্ডাৰ, মেকানিকেল ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিষ্ট, এয়াৰ কণ্ডিশ্যনিং মেচিন, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। পুনৰবাৰ জনাইছো, ৱেবছাইটটি indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন।
1: শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: These developments are a matter of utmost concern to the international community. India has called on all parties to immediately de-escalate tensions and ensure that civilians are not harmed. The ministry also appealed to conclude ongoing negotiations for a diplomatic solution so that peace and stability can return to the region. The statement comes as Israel and Iran traded fresh missile attacks, triggering escalation in West Asia and jeopardizing the ceasefire. The Indian Embassy in Iran has also advised Indian nationals to avoid any travel to Iran in view of the recent developments in the region. It also advised Indian nationals currently present in Iran to exit the country by all available means. The Ministry of Petroleum and Natural Gas has said the supply of crude oil, LPG and natural gas in the country remains stable despite the ongoing situation in West Asia. Addressing the interministerial briefing in New Delhi this afternoon, Additional Secretary in the Ministry, Praveen Khanuja, said the government has taken several measures to ensure uninterrupted fuel supplies and maintain energy security. Lok Sabha Speaker Om Birla today inaugurated the three-day Zone 2 conference of the Commonwealth Parliamentary Association or CPA India region in Chandigarh this afternoon. Legislators and presiding officers from across the country are attending the conference being hosted by the Haryana Assembly to deliberate on significant topics including their role of legislators in nation building. Inter-block meeting was held in New Delhi this afternoon. Various opposition party leaders attended the meeting. It included Congress President Mallikarjun Kharge, Senior Congress Leader Rahul Gandhi and Samajwadi Party Chief Akhilesh Yadav, among others. Some opposition parties, including Aam Aadmi Party and DMK, distanced themselves from the meeting. Later, addressing the media, Congress President Mallikarjun Kharge said it was agreed that all parties of the India bloc would meet every 2 months and next meeting is scheduled to take place at Hyderabad in Telangana in August. Reacting to the meeting, the BJP claimed that the India bloc lacks credibility among the people. Akashvani is celebrating 90 years of exemplary service today. Akashvani brings forth a voice that echoes through generations, carrying the nation's stories, values and aspirations to listeners across the country. Reports of Akashvani's 90th anniversary are also pouring in from several states and UTs. And India recorded the biggest ever victory in Test cricket, defeating Afghanistan by an innings and 300 runs on the third day of the one-off test in New Chandigarh today. After declaring the first innings at 564-8, India bowled out Afghanistan 452 in the first innings and 112 in the second innings after enforcing the follow-on, sealing the match inside 3 days. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 298.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ এটি কথিকা বিকাশ শৰ্মা বৰুৱাৰ পৰিস্থিতি তন্ত্ৰ পুনৰুদ্ধাৰৰ চিন্তা আৰু নৱপ্ৰজন্মৰ কৰণীয়। কথিকাটি পাঠ কৰিব কিশোৰ জ্যোতি কলিতাই।
2: পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ চিন্তা আৰু নৱপ্ৰজন্মৰ কৰণীয়, শ্ৰী বিকাশ শৰ্মা বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়। মুক্ত বতাহ সেউজী ধৰা, শান্ত সুনীল আকাশ, সুন্দৰ এই জীৱন প্ৰকাশ, অনুপম এই আৱাস। প্ৰকৃতি আৰু মানুহৰ সমন্বিত সম্পৰ্কৰ জৰিয়তে একোখন ঠাই বা একোটা অঞ্চলৰ পৰিৱেশ বৰ্তি থাকে। আনহাতে মানুহক জীৱনটো সুচাৰুৰূপে পৰিচালিত কৰিবলৈ নিত্য প্ৰয়োজনীয় সা সুবিধাসমূহৰ উপৰিও বৰ্তমান সময়ত বহু পৰিমাণে অত্যাধুনিক সা সুবিধাৰ প্ৰয়োজন হৈছে। প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদসমূহ মানুহে ব্যৱহাৰ উপযোগী কৰি মানৱ সৃষ্ট সম্পদ হিচাপে গঢ় দিয়ে আৰু এই অভাৱসমূহ পূৰণ কৰে। সমাজ পৰিৱৰ্তনশীল, সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে মানুহৰ জীৱন ধাৰণ পদ্ধতি, আচাৰ ব্যৱহাৰ, নিয়ম কানুন ইত্যাদিবোৰেও সংশোধিত ৰূপ লয়। সভ্যতাৰ ক্ৰমবিকাশৰ এই গতি বৰ্তমান উপনীত হৈছেগৈ একবিংশ শতিকাৰ তথ্য প্ৰযুক্তি আৰু বিশ্বায়নৰ যুগত। মানুহৰ জীৱনশৈলী হৈ পৰিছে যন্ত্ৰচালিত। বৰ্তমানৰ সময়ছোৱা হ'ল মন মুকলি কৰি ৰখা যুগ। মানুহে শাৰীৰিক শক্তিৰে দমন বা আয়ত্ত কৰিব নোৱাৰা বস্তু বা ঘটনা বুদ্ধি প্ৰয়োগ কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনিব বিচাৰে। সংস্কৃতত কোৱা আছে, ন হি জ্ঞানেন সদৃশং পবিত্ৰমিহ বিদ্যতে, অৰ্থাৎ জ্ঞানৰ সদৃশ পবিত্ৰ বস্তু একোৱেই নাই। জ্ঞানেই হৈছে শ্ৰেষ্ঠ শক্তি আৰু বিদ্যাধন হৈছে মহাধন। মানুহৰ জ্ঞানৰ অনুসন্ধিৎসু তথা পৰ্যবেক্ষণশীল স্বভাৱৰ বাবে কিছুমান আশ্চৰ্যচকিতকাৰী বিষয় সহজলভ্য হৈ পৰে, যাৰ বাবে ইটোৰ পিছত সিটো অভিনৱ সৃষ্টি তথা সফলতা পৰিলক্ষিত হৈছে। প্ৰকৃতিৰ বিভিন্ন উপাদানবিলাকৰ পৰস্পৰৰ মাজত আছে জটিল।

সম্পৰ্ক। উদাহৰণস্বৰূপে, সেউজ উদ্ভিদসমূহে পানী আৰু মাটিৰ পৰা আহাৰ গ্ৰহণ কৰে। এই উদ্ভিদৰ পাত, ফল আৰু অন্যান্য অংশ চৰাই বা হৰিণাই আহাৰ হিচাপে লয়। যেতিয়া এইবোৰৰ মৃত্যু হয়, তেতিয়া ইহঁতৰ মৃত অৱশেষবোৰৰ অংশ বেক্টেৰিয়া, ফাংগি আদিয়ে আহাৰ হিচাপে গ্ৰহণ কৰে আৰু ৰৈ যোৱা বাকী অংশবোৰ ভাঙি গৈ নাইট্ৰজেন, কাৰ্বন, ছালফাৰ আদিৰ দৰে অতি ক্ষুদ্ৰ উপাদানলৈ পৰিণত হয় আৰু পুনৰ মাটিত মিহলি হৈ যায়। এইদৰে আটাইবোৰে পৰস্পৰক সংযুক্ত কৰি ৰাখে। পৰিস্থিতিতন্ত্ৰ বা বাস্তৱ্যবিদ্যাৰ মূল কাৰ্যকৰী একক। এই বাস্তৱ্যবিদ্যা শব্দটো প্ৰৱৰ্তন কৰিছিল 1869 চনত জাৰ্মান দেশৰ প্ৰাণীবিদ আৰ্নেষ্ট হেকেলে। এ জি টেনচেলে 1935 চনত পৰিস্থিতিতন্ত্ৰ শব্দটো প্ৰৱৰ্তন কৰিছিল। পৰিস্থিতিতন্ত্ৰত জৈৱিক কাৰক আৰু অজৈৱিক কাৰকসমূহে এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। অৰ্থাৎ যি বিশেষ পদ্ধতিত কোনো বসতিৰ স্থান, জীৱগোষ্ঠীবোৰ এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ লগত প্ৰতিক্ৰিয়া কৰি এটি সুস্থিৰ তন্ত্ৰ গঠন কৰে, সেই ক্ৰিয়া পদ্ধতিক পৰিস্থিতিতন্ত্ৰ বোলে। পৰিস্থিতিতন্ত্ৰ ঘাইকৈ দুই ধৰণৰ, প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ আৰু কৃত্ৰিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্ৰ। পৰিস্থিতিতন্ত্ৰ মানৱ সমাজৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ বিষয়। পৰিস্থিতিতন্ত্ৰ বৰ্তি থকাৰ বাবেই মানৱ প্ৰজাতি বিশ্বত বৰ্তি আছে। পৰিস্থিতিতন্ত্ৰক নিৰ্ভৰ কৰিয়েই বৰ্তমান বিশ্বখন সুস্থিৰভাৱে বৰ্তি আছে। কিন্তু মানুহৰ কিছুমান পৰিৱেশ ধ্বংসকাৰী কাৰ্যকলাপৰ বাবে আজি পৰিস্থিতিতন্ত্ৰও ধ্বংসৰ গৰাহত পৰিছে। পৰিস্থিতিতন্ত্ৰৰ অৱনতি ঘটাৰ বাবে পৃথিৱীৰ আয়ুসকাল ক্ৰমাৎ হ্ৰাস হৈ আহিছে। মানৱ জাতিৰ ভৱিষ্যতো এক অন্ধকাৰ দিশলৈ গতি কৰিছে। এই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু এই ক্ষেত্ৰত মানৱ জাতিৰ দায়িত্ব অপৰিসীম। প্ৰদূষণ আজি এক বিশ্ব সমস্যা। সভ্যতাৰ অগ্ৰগতি আৰু জনসংখ্যাৰ বিস্ফোৰণৰ ফলত মানুহে পৰিৱেশত নানা ধৰণৰ অবাঞ্ছিত ক্ৰিয়াকলাপ আৰম্ভ কৰিব লৈছে। ঔদ্যোগিকৰণ তথা বিভিন্ন ধৰণৰ আণৱিক পৰীক্ষাৰ ফলতো পৰিৱেশ প্ৰদূষিত হৈছে। ইয়াক ৰোধ কৰা অত্যন্ত প্ৰয়োজন, নহ'লে অনতিপলমে পৃথিৱীৰ পৰা জীৱৰ অস্তিত্ব লোপ পাব। আজি গোটেই বিশ্বত প্ৰদূষণ প্ৰতিকাৰ উপায় উদ্ভাৱনৰ বাবে নানা ধৰণৰ গৱেষণা চলি আছে। প্ৰাচীন বৈদিক যুগৰ পৰাই প্ৰকৃতি সুৰক্ষাৰ চিন্তা চৰ্চা আৰম্ভ হৈছিল। অথৰ্ববেদৰ দ্বাদশ কাণ্ডৰ প্ৰথম সূক্তৰ 12 নম্বৰ মন্ত্ৰত কোৱা হৈছে, মাতা ভূমি পুত্ৰ অহং পৃথিৱ্যা, অৰ্থাৎ আৰ্থ ইজ মাদাৰ এণ্ড আই এম দ্য ছান অফ আৰ্থ। আৰু কোৱা হৈছিল যে, সত্যং বহুদূতমুগ্ৰং দীক্ষা তপৌ ব্ৰহ্মযজ্ঞ ধৰং পৃথিৱী চানো মনুষ্য ভৱিষ্য পল্যুৰং লৌকং পৃথিৱী ন কিনৌতু। অৰ্থাৎ যিসকলে মাতৃৰূপা ধৰণীৰ প্ৰতি মনোযোগ দিয়ে, ধৰণীৰূপী প্ৰকৃতিয়েও সেইসকলৰ প্ৰতি যত্ন লয়। গছ গছনিয়ে বায়ু প্ৰদূষণ ৰোধ, বানপানী নিয়ন্ত্ৰণ, ভূমিস্খলন আৰু বনজুইৰ পৰা ৰক্ষা কৰে। সেইবাবে কোৱা আছে যে, গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে 10 জোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এনেকুৱা এটা সময় আছিল যেতিয়া আমাৰ চাৰিওফালৰ সকলো বস্তু আছিল বিশুদ্ধ আৰু নিৰাপদ, বায়ু পানী আৰু মাটি আছিল ভাৰসাম্যমূলক অৱস্থাত। আদিম যুগত মানুহৰ চাহিদা আছিল সীমিত, কিন্তু বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিয়ে মানুহৰ চাহিদাৰ হাৰ যথেষ্ট বৃদ্ধি কৰিছে, ফলত সৃষ্টি হৈছে নিত্য নতুন পাৰিৱেশিক সমস্যাৰ। এই সমস্যাসমূহৰ বৰ্গীকৰণ আমি 3 ধৰণে কৰিব পাৰোঁ, স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা। বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে পৰিস্থিতিতন্ত্ৰৰ অৱনমন ঘটা পৰিলক্ষিত হৈছে। ইয়াৰে গুৰুত্বপূৰ্ণ কাৰণ হিচাপে চিহ্নিত হৈছে নিৰ্বননীকৰণ। অত্যাধিক জনসংখ্যা বৃদ্ধিৰ ফলত মানুহক অধিক ইন্ধনৰ প্ৰয়োজন হৈছে, ইয়েই নিৰ্বননীকৰণৰ প্ৰধান উৎস। ইয়াৰ উপৰিও বনজুই, খনিজ পদাৰ্থ নিষ্কাশনৰ বাবে হাতত লোৱা পন্থাসমূহে পৰিস্থিতিতন্ত্ৰৰ অৱনমনত বৃহৎ অৰিহণা যোগাইছে। যি কি নহওক, পৰিস্থিতিতন্ত্ৰক আমি পুনৰুদ্ধাৰ কৰিবই লাগিব। পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰ বা পুনৰ সংস্থাপনে অৱনমন ঘটা পৰিস্থিতিতন্ত্ৰক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাকে বুজায়। পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত আমাৰ বহুতো দায়িত্ব আছে। আমি নিজৰ ঘৰতে কম শক্তি ক্ষয় হোৱা LED বাল্ব, ফ্ৰিজ, TV আদি ব্যৱহাৰ কৰিব লাগিব। পাৰ্যমানে সৌৰ শক্তি ব্যৱহাৰ কৰাটো খুবেই লাভদায়ক। পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ বাবে আমি বহনক্ষম উন্নয়নৰ ধাৰণা আঁকোৱালি ল'ব পাৰোঁ। আমি এবাৰ ব্যৱহাৰৰ উপযোগী প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিব লাগে। সহজে মাটিত পচি যোৱা পচনশীল মৰাপাটৰ মোনা, মাটিৰ পিয়লা আদি ব্যৱহাৰ দ্ৰুতহাৰত কৰিব লাগে। প্লাষ্টিক জীৱকুলৰ বাবে অভিশাপস্বৰূপ। প্ৰায় 500 বছৰ ধৰি ই অপচনশীল অৱস্থাত থাকে। প্লাষ্টিকৰ সামগ্ৰীৰ দ্বাৰাই আজি মাটি প্ৰদূষিত হৈছে, সাগৰ প্ৰদূষিত হৈছে, ফলত মাটিৰ গুণাগুণ নাইকিয়া হৈছে। কৃষকে অত্যাধিক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছে আৰু মানৱ সমাজত নানান ব্যাধিয়ে গা কৰি উঠিছে। আমি কিছুমান সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত পুনৰাৱৰ্তন পদ্ধতিৰ ব্যৱহাৰ কৰাটো যথোপযুক্ত। জৈৱিক পদ্ধতিৰে উৎপাদিত সামগ্ৰীসমূহে আমাক পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ সম্ভৱপৰ কৰি তুলিব। এই ক্ষেত্ৰত আমাৰ এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে যথেষ্ট কৰণীয় আছে। আমি যিমান পৰা যায় সিমান গছ ৰোপণ কৰিব লাগে। সেউজীয়া উদ্ভিদেই পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰত অনবদ্য অৱদান আগবঢ়াব। আমি যুৱ প্ৰজন্মৰ এই ক্ষেত্ৰত তীক্ষ্ণ তৰোৱালৰ দৰে সজাগ আৰু সচেতন হ'ব লাগিব। আমাৰ যথেষ্ট কৰণীয় কাম আছে পৰিস্থিতিতন্ত্ৰ।

সংগীত ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।

0: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে মুখ্যমন্ত্ৰী নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ বিতৰণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিসমূহৰ অগ্ৰগতি পৰ্যালোচনা, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 4গৰাকী অভিযুক্তৰ জামিন আবেদন নাকচ, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 5ম প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত নিউ চণ্ডীগড়ত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন মাছহৰীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ 12গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোকনিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় চৰকাৰক সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু এক্ট নীতি, বিশ্বজিৎ দৈমাৰীক হস্ততাঁত বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা নিয়োগ আৰু উদ্যমিতা তথা খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। জয়ন্ত মল্লবৰুৱাক বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য এলেকা আৰু বৰাক উপত্যকা উন্নয়ন, নীলিমা দেৱীক পশুপালন, পশু চিকিৎসা, মীন, পীযুষ হাজৰিকাক কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা, ডাঃ ৰণোজ পেগুক বিদ্যালয় শিক্ষা, উচ্চশিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে সুশান্ত বৰগোহাঁইক জলসম্পদ আৰু ন্যায়িক বিভাগৰ দায়িত্ব দিয়া হৈছে। বিত্ত বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়।
1: মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছো যে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মই মন্ত্ৰী হৈছো আৰু এই মন্ত্ৰিত্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত বিভাগৰ দৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ বা বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ, মাইন্স এণ্ড মিনাৰেলৰ দৰে বিভাগ, তিনিটাকৈ যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ মোক দায়িত্ব দিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাৰে সম্পূৰ্ণ চেষ্টা কৰিম যাতে ৰাইজৰ সেৱাত, অসমবাসীৰ সেৱাত অসমখনক সকলো দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই কাম কৰি যাব পাৰোঁ। এই কথাটো ইতিমধ্যে কলোৱেই যে হাতী মানুহৰ সংঘাত, আনকি আজিৰ তাৰিখত বিভিন্ন অঞ্চলত বান্দৰৰ উপদ্ৰৱ, বান্দৰৰ সন্ত্ৰাসো এক চিন্তনীয় বিষয় হৈ পৰিছে, বিশেষকৈ কৃষি ক্ষেত্ৰখনত। গতিকে এই কথাবিলাক আমি আগন্তুক দিনত ক'ত কেনেকে চলুচন আনিব পাৰো, কাৰণ এইটো ইমান সহজ কথাও নহয়। ইয়াৰ লগত গোটেই পৰিৱেশ যন্ত্ৰটোৰ ৰিলেচন হৈ আছে। এতিয়া মই দায়িত্ব লৈ অলপ পৰ্যালোচনা কৰো কেনেকে কি কৰিব পাৰো।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নতুন দায়িত্বপ্ৰাপ্ত মন্ত্ৰীসকলে নিষ্ঠা আৰু ঐকান্তিকতাৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিক সংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে জিআই টেগ লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতে আজি এই গোচৰৰ 4গৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত পক্ষৰ অধিবক্তা আৰু ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰৰ ভাষ্য গ্ৰহণৰ পাছত আদালতে 4গৰাকী অভিযুক্তক জামিন প্ৰদানৰ বাবে অস্বীকাৰ কৰে। উল্লেখযোগ্য যে ন্যায়াধীশগৰাকীৰ ফাষ্টটেগ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে হত্যাকে ধৰি ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। আজিৰ পৰা আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনটোত মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰা হয়। এই গোচৰত সাক্ষী হিচাপে 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আজি ধেমাজি যুৱ সমাজে জিয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলত বনানীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰস্তাৱিত বনাঞ্চলত গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বনানীকৰণৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰখাৰ উদ্দেশ্যে জুবিন অৰণ্য গঢ়ি তোলাৰ প্ৰয়াসৰ মন্ত্ৰীগৰাকীয়ে শলাগ লয়।
2: আমাৰ যিখন পুৰণি জিয়াঢল সংৰক্ষিত বনাঞ্চল আছিল, এটা সময়ত বানপানী, গৰাখহনীয়া, বিভিন্ন কাৰণত এই বনাঞ্চলখন একেবাৰে নাইকিয়া হৈ গৈছিল। যোৱা প্ৰায় 10টা বছৰত বন বিভাগৰ প্ৰচেষ্টাত জিয়াঢল বনাঞ্চলখন পুনৰ উজ্জীৱিত ইতিমধ্যে কৰা হ'ল আৰু হৈছে। কিন্তু এতিয়াও ইয়াৰ বহু অংশ যিটো চাপৰি হৈ আছে, তাত ধেমাজি যুৱ সমাজৰ উদ্যোগত আৰু জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত ইয়াত বনানীকৰণৰ এটা প্ৰজেক্ট লোৱা হৈছে, যিটো আজি আমি জিলা আয়ুক্ত, আমাৰ জিলা পৰিষদ, গাঁও পঞ্চায়তৰ সকলোৰে সহায় সহযোগিতাত আমি এই বনানীকৰণ প্ৰক্ৰিয়াটোৰ আজি আমি শুভাৰম্ভ কৰোঁ।
0: উল্লেখযোগ্য যে ধেমাজি যুৱ সমাজৰ উদ্যোগত জিলা বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমী যাদৱ পায়ঙৰ সহযোগত এই কাৰ্যসূচী লোৱা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
3: ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম প্ৰতিষ্ঠা দিৱস আজি উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। এই উপলক্ষে কোকৰাঝাৰৰ কচুগাঁও বন সংমণ্ডলত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে বন্তি প্ৰজ্বলন আৰু জনপ্ৰতিনিধি, বন বিষয়া, গাঁৱৰ নেতা, বুদ্ধিজীৱীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰী, মৃত্যুঞ্জয় নাৰ্জাৰীকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে 2021 চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰা ৰাইমনা ৰাজ্যখনৰ বন্যপ্ৰাণী সংৰক্ষণৰ অন্যতম ক্ষেত্ৰ আৰু ভালেমান বিলুপ্তপ্ৰায় প্ৰজাতিৰ প্ৰাণীৰ বিচৰণস্থলী হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে উদ্যানখনৰ সংৰক্ষণ আৰু বিকাশৰ সৈতে জড়িত সকলো অংশীদাৰ, বনকৰ্মী, গৱেষক আৰু স্থানীয় লোকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে অসম গৌৰৱ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 5 বছৰীয়া যাত্ৰাই জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ কাহিনী ৰচনা কৰিছে। সোণালী বান্দৰ, গোধাভুটুকী বাঘ আৰু অসংখ্য বন্যপ্ৰাণীৰ নিৰাপদ বিচৰণস্থলী হিচাপে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা ৰাইমনা অসমৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উজ্জ্বল নিদৰ্শন হিচাপে পৰিগণিত হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ শ্বহীদ

0: শ্ৰদ্ধাঞ্জলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ বাবে প্ৰাণাহুতি দিয়া ছগৰাকী বীৰ শ্বহীদৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই এইদৰে কয়।
1: অমৰ শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বুলি ৰাজ্য সৈনিক বোৰ্ড, ইয়াৰে যিটো জিলা আমাৰ অসমৰ ৰাজ্য সৈনিক বোৰ্ড, তেওঁলোকে যোৱা বছৰ আৰম্ভ কৰিছে। ইয়াত আমাৰ যিবোৰ সেনাবাহিনীৰ যিবোৰে দেশ মাতৃৰ ৰক্ষাৰ কাৰণে নিজৰ প্ৰাণৰ আহুতি দিছে, তেওঁলোকক সন্মান জনাবলৈ এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত তেওঁলোকৰ পৰিয়ালৰ মানুহক মাতি আনি পেলাই সন্মান জনোৱা হয়। আৰু এই অনুষ্ঠানটো আমি বেলেগ বেলেগ স্কুলত পাতিবলৈ বিচাৰিছোঁ, কাৰণ তেওঁলোকৰ যিটো বীৰত্বৰ কাহিনী, তেওঁলোকৰ ত্যাগৰ কাহিনী বা দেশৰ প্ৰতি যিটো সমৰ্পণৰ কাহিনী, এইটো আমি নৱপ্ৰজন্মৰ মাজত লৈ যোৱাটো প্ৰয়োজন।
0: ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত বক্তৃতা প্ৰদানৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী লণ্ডনলৈ ৰাওনা হৈছে। ব্ৰিটেইনৰ সংসদৰ 62গৰাকী সদস্যৰ উপস্থিতিত দুঘণ্টাৰ বাবে হ'বলগীয়া কাৰ্যসূচীত বক্তৃতাৰ বাবে সত্ৰীয়া নৃত্য গীতো পৰিৱেশন কৰা হ'ব। সত্ৰাধিকাৰগৰাকীয়ে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বে ব্ৰিটিছ সংসদৰ বক্তৃতা সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
2: প্ৰথমবাৰ কাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ, এই বিষয় লৈ বক্তৃতা দিবৰ কাৰণে আমাক এটা সুযোগ দিয়া হৈছে। তাত আমাৰ এটা অসমীয়া সংগঠন আছে, তেওঁলোকে আচলতে এইটো আয়োজন কৰিছে। ব্ৰিটিছ যিটো অপেন ছেশ্যন পাৰ্লিয়ামেণ্টৰ সেইটো নহয়, কিন্তু এম পিৰ যিটো এটা নিৰ্দিষ্ট গৃহ থাকে, সেই গৃহত 15 নম্বৰ গৃহটিত এই আমাৰ ভাষণটো প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু তাত 62জন এম পি থাকিব আৰু বব নামৰ যিগৰাকী মুখ্য তাৰ এম পি, তেখেতে তাৰ সঞ্চালনা কৰিব আৰু সেই অনুষ্ঠানটো প্ৰায় দুঘণ্টা ধৰি হ'ব। সন্ধিয়া 6টাৰ পৰা ৰাতি 8টালৈ তেওঁলোকৰ সময় অনুসৰি, তাৰে আধা ঘণ্টা সময় আমাৰ ভাষণৰ বাবে আৰু আধা ঘণ্টা সময় ইন্ট্ৰডিউচ অৰ্থাৎ উপস্থাপনৰ বাবে আৰু বাকী তেওঁলোকে যিখিনি নৃত্য গীত প্ৰদৰ্শন কৰিব সেইখিনি কাৰণে 1 ঘণ্টা।
0: ভাৰতস্থিত ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত ডিডিয়াৰ ভাণ্ডাৰ হেচেলটৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰৰ অগ্ৰগতি, উৎপাদন ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। আকাশবাণীয়ে আজি 90 বছৰ সম্পূৰ্ণ কৰিলে। 1936 চনৰ এই দিনটোতে ইণ্ডিয়ান টেষ্ট ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' নামেৰে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক তথ্য আৰু সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয়, কাৰণ এই দিনটোতে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধ্বনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ' দ্ৰুত সম্প্ৰসাৰণ হয় আৰু 1956 চনত ইয়াৰ পুনৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বৰ্তমান আকাশবাণীয়ে 591টা কেন্দ্ৰৰ পৰা 23টা ভাষা আৰু 146টা উপভাষাত দেশৰ মুঠ জনসংখ্যাৰ 98% লোকৰ বাবে সেৱা আগবঢ়াই আছে। আকাশবাণীৰ বৈদেশিক সেৱা বিভাগে 100খনৰ অধিক দেশত সম্প্ৰচাৰৰ জৰিয়তে ভাৰতৰ কণ্ঠক বিশ্বত প্ৰতিষ্ঠা কৰিছে। একেদৰে বহুজনৰ হিতায় বহুজনৰ সুখায় আদৰ্শৰে আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰায়বোৰ মুখ্য ভাষা আৰু উপভাষাত 24 ঘণ্টাই সমগ্ৰ দেশৰ প্ৰতিটো ঘটনাৰ বাতৰি পৰিৱেশন কৰি আহিছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
3: নগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই যোৱা নিশা 5জন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজনৰ পৰা কেইবাটাও মোবাইল ফোন, ভালেসংখ্যক এটিএম কাৰ্ড আৰু পাছবুক জব্দ কৰা হৈছে। লোককেইজন মৰিগাঁও জিলাৰ ইজাজুল হক, বানেছা খাতুন, ফাৰুক আহমেদ, নগাঁও জিলাৰ ইকৰামুল হুছেইন আৰু ৰাহুল আলম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এই লোককেইজনে নগাঁৱৰ আইনুল হক নামৰ এজন লোকৰ পৰা চাইবাৰ প্ৰবঞ্চনাৰে কেইবা লাখ টকা লুটি নিছিল। ঘটনা সংক্ৰান্তত নগাঁও আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী ইমনাম খেমচান সিঙে আজি থৌবাল জিলা আদালত চৌহদত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ বিশেষ আদালতৰ শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথমবাৰৰ বাবে মুকলি কৰা এই আদালতে ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰি তুলিব। এই আদালত প্ৰতিষ্ঠাই ন্যায়িক পৰিকাঠামো শক্তিশালী কৰাৰ লগতে জনসাধাৰণক সহজে ন্যায় প্ৰদানত সহায় কৰিব বুলি তেওঁ কয়। উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুৱাই থাই

শ্রোতাসকলে জুবিন গার্গৰ কণ্ঠৰ সুমধুৰ গীত কেটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা কস্তুৰীমা দাসৰ সৈতে মই ঝৰ্ণা ভৰালী আজিলৈ ইমানতেই বিদায় লৈছো। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে ইমান পৰে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আকাশবাণীৰ 90 বছৰ এই শীৰ্ষক এটি আলোচনা দিল্লী কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

নমস্কাৰ প্ৰিয় শ্ৰোতা, মোৰ পছন্দৰ এমুঠিমান গীত আৰু কিছু মনৰ কথা লৈ এয়া ষ্টুডিঅ'ৰ মজিয়াত মই দীপাঞ্জলি দাস পাঠক।

প্ৰিয় শ্ৰোতা, আজি মোৰ পচন্দৰ গীতৰ অনুষ্ঠান ৰামধেনুলৈ সকলোৰে প্ৰিয় কণ্ঠ সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান চিৰসেউজ গীত লৈ আহিছো। আশা কৰো আপোনালোকেও নিশ্চয় শুনি ভাল পাব মোৰ প্ৰিয় গানকেইটি।

প্ৰিয় শ্ৰোতা, ভালপোৱাত চাৰি চকুৰ মিলন হয় আৰু দুটি মনৰ মাজত এচাটি প্ৰেমৰ বতাহ বয় গোপনে কোনেও নজনাকৈ। মনৰ গোপন পৃথিৱীখন যেন হঠাতে সলনি হয়, এই যে কাৰোবাক ভাল লাগে কোনো কাৰণ নোহোৱাকৈ, এই যে কাৰোবাৰ বাবে অপেক্ষা কৰোঁ কোনো প্ৰতিশ্ৰুতি নোহোৱাকৈ, এয়াও কি যে আচৰিত মনৰ সংযোগ, যাক দেখিলেই লাগে তেওঁ যেন আমাৰ বহু যুগৰ চিনাকি।

অপেক্ষা। প্ৰিয় শ্ৰোতা, প্ৰেম আৰু অপেক্ষাৰ জোৰা যেন পাভৰ জোৰা। প্ৰেমত অপেক্ষাৰ অভিজ্ঞতা কেতিয়াবা মিঠা এমুঠি বিষ যেন, আৰু কেতিয়াবা শেষ নোহোৱা এক অন্তহীন যাত্ৰা। এজনে আনজনৰ সান্নিধ্য পাবলৈ ব্যাকুল হৈ থকা অপেক্ষাৰ সময়খিনিৰ যেন নাযায় নোপোৱাৰ। তেওঁ বাৰু শুনিবনে আপোনাৰ বুকুৰ কোলাহল? তেওঁ বাৰু আহিবনে আপুনি ৰৈ থকা বাটটোৰে?

প্ৰিয় শ্ৰোতা, মনৰ নিজানত জোনা খৰে, বুকুৰ মাজত এবুকু আশালৈ কোনোৱে বাট চাই ৰয়, বুকুৰ আপোন জনালৈ দূৰু দূৰুকৈ মন কঁপে, অপেক্ষাৰ মিঠা যন্ত্ৰণাই চকুৰ টোপনি হৰে, ৰাতি ফুলা ফুলৰ দৰে প্ৰেমী সাৰে ৰয় উজাগৰি ৰাতি, শিতানত ওৰে ৰাতি জ্বলি থাকে ভালপোৱাৰ মধুজোন।

প্ৰিয় শ্ৰোতা, এজুৰি হৰিণী চকুৰ মুগ্ধতাই যেতিয়া বুকুত ভাল পোৱাৰ জোৱাৰ তোলে, চকুৱে কৈ যায় নোকোৱা বহু কথা। প্ৰেমৰ কথাবোৰতো আৰু ভাষাৰে ক'ব নোৱাৰি, চকুৰ নীৰৱ ভাষা বুজিব পাৰিলেই মনৰ বতৰাও পাব পাৰি, নহয়নে বাৰু?

প্ৰিয় শ্ৰোতা, জোনাকৃতি কেতিয়াবা কাণ পাতি শুনেনে? নিশাৰ নৈশব্দৰ গুণগুণনে? জোনাকৰ তুলনাত উঠি দুলি থকা জোনবাইজনীক দেখি আপোনালোকৰো বাৰু কেনে লাগে? শীতল জোনাকৰ পৰশে খুলি দিয়েনে বাৰু মনৰ কোনোবাখন গোপন খিৰিকী? সেই খিৰিকীৰে এচাৰ খাই পৰে নেকি আহি কোনো প্ৰিয়জনৰ মিঠা মিঠা স্মৃতি?

প্ৰিয় শ্ৰোতা, সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ গীতেৰে সজোৱা মোৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু আজিলৈ ইমানতেই সামৰিছো।

প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এই অনুষ্ঠানত আজি উস্তাদ আজিজুল ইছলামে পৰিৱেশন কৰা খায়াল আগবঢ়োৱা হৈছে ৰাগ শ্ৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ' ঘড়ীত সময় নিশা 10:30:14 গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰচাৰণৰ অন্ত পৰিল। পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।